0: हेलो फरमाइश।
1: हेलो हेलो जी, नमस्ते
0: जी। नमस्ते, हेलो फरमाइश कार्यक्रम में आपका स्वागत है।
1: जी
0: जी
1: हाँ। मैं बेचैनी बगान गुलाहट असम से रमेश पात्र बात कर रहा हूँ।
0: ओ रमेश जी, कॉल करने के लिए बहुत बहुत शुक्रिया। कैन आसे आपने?
1: भले अपना भाल
0: नये? मैं खूब भाल। और तक कि बरखुण पड़े
1: बतर के
0: आमार यात तो बरखुण पड़ी आछे।
1: आमार यात तो बरखुण रोद माने
0: বৰষুণ হলে বেছি বৰষুণ আৰু ৰ'দ হলে পাই নাই। অ'কে, হয় হয় হয়। এতিয়া ক'ৰ পৰা কৈ আছে আপুনি? ঘৰৰ পৰা নাই বাহিৰত আছে?
1: ঘৰৰ পৰাই কৈ আছো।
0: আচ্ছা আচ্ছা, আৰু কোন কোন আছে আপোনাৰ ঘৰত?
1: ঘৰত মোৰ মানুহজনী আছে, কাম লগাই আছে ভিতৰত।
0: আচ্ছা, অ'কে।
1: তাৰপিছত আৰু আজি বন্ধ, স্কুল বন্ধ, ল'ৰা ছোৱালীবোৰ প্ৰায় পাছফালে আছে।
0: ওকে ওকে ওকে, হয় হয় হয়। আচ্ছা আচ্ছা আচ্ছা, হয়, ভালে ভালে থাকক। আৰু কওক, আজি কোন ফিল্মৰ গানা আপোনাক শুনাম?
1: কুলি নম্বৰ ওৱান।
0: কুলি নম্বৰ ওৱান
1: গানটো জব দিল না লাগে দিলদাৰ।
0: ওকে, আৰু কাক ডেডিকেট কৰিব আপুনি এইটো গানটো?
1: ডেডিকেট মোৰ শ্ৰীমতী আছে, ৰুণু পাত্ৰ।
0: ওকে, নমস্কাৰ কব আমাৰ ফালৰ পৰা।
1: নিশ্চয়,
0: হয় হয়।
1: তাৰপিছত থাকিব ভাইকন মুণ্ডা, অমল বসুমতাৰী, বিমল বসুমতাৰী, যোগেন্দ্ৰ ৰংপি, যোগেন্দ্ৰ ৰংপিৰ পিছত আৰু শুনি থকা সকলোকে ডেডিকেট কৰিলো।
0: ওকে, আপুনি সকলোকে ডেডিকেট। ওকে, থ্যাংক ইউ, মুঝে ভি ডেডিকেট কৰনে লিয়ে বহুত বহুত ধন্যবাদ। তো ৰমেশ জি, সুনতে হে আপকে পছন্দ কা গানা।
1: আচ্ছা।